0: 95.5 আৰু 99.7 লাখান্দে ৰেডিঅ' ITN সেবে শ্ৰীলংকীয় হান্দে
1: বেলা পাছৰে খায় বিনাৰী খায়।